0: 내 삶의 시도 잉글리지 미싱 이전하기 3년간 오시사 하이는 커랑고 파리카이 다무 가난 할래는 거까한 딜리 그 탈바이비니 거까한 뿌리머니 가나바이에는 혼자다는 하니 버커럭 럭니 꼭막 가나타이 땀니 힌께 까이때로 응리약해 깨보 버커럭 응리만야 하게 아슥 버커럭 동네 럭노 까이때로 버커럭 클라이오 버커럭 럭노 깨방네 버럭 버 까이때로 성만어 깨방 하게 어머하이 개방 나이 보러 모야골 수작 나 남아서 클라요 사무가한 클라이네이로 먹으러 오고 길이 타이 그리 사무하며 클라이네이로세 마 길이 타이 능 먹으러 오고 길이 마 그리게 동남아요 하이다 사무가한 클라이네 하게 보노노 가한 하나나 뭐 까쩌니 사무 클라이네이세 네네가 함니 바그 사무 클라이동어 도몽노 능 사무 함야 땅케 보노 기리디 땀이 힘께 보카 함께 야골 수이만 보카 쪼니 사무 클라이나이시 사무 함야 클라이나이 록노 보카 쪼니 응그이 야골 수 어머니 바그이노 너럭 보크럭 록니 꼭마 클라타이 클라이오 까쪼 야골 수나 한마니 아버님 바그이 심이 보야 하이노 완수위 원하지 어머니 바그이노 너럭 덱스 부르이 덩고 따먹해 버크럭럭 버럭니 사문 클라이 까쩌니 사문 클라이 덩고 하게 버럭노 르타이 덩만어 르디 버럭노 덱스 바이 마술 르타이 동만어 루디 버럭노 사클랑야 응기 보람세 사클랑야 응기 보이 보람세 클라이디 아수조라 하이누 코랑고 꼭 한뿌리만이 가나바이카 따부 가나바이에는 라이카나이 비시러고 따모따모 응기 탕카 오브노뜨이 가이샤카이니 도몽노 능 사무 함야 땅케 보노 기리디 땀니 힌케 보카 함케 야골 수이마노 보카 쪼니 사무 클라이나이세 사무 함야 클라이나이 록노 보카 쪼니 응그이 야골 수오 어머니 바그이노 너럭 보크럭 록니 꼭마 카나타이 클라이오 까쪼 야골 수나 한마니 아버니 바그이 시미 부야 하이노 완수위 원하지 어머니 바그이노 너럭 덱스 부르이 덩고 따묵해 버크럭럭 버럭니 사문 클라이 까쪼니 사문 클라이 덩고 하게 버럭노 르타이 덩마노 르디 버럭노 덱스 바이 마술 르타이 덩마노 르디 버럭노 사크나냐 응그이 보람세 사크나냐냐 우이 보람세 클라이디 아슬조라 하인 코랑고 꼭가 한뿌리만이 가나바이카 따부 가나바이에는 라이타나이 비시러고 따무따무 응그탕가 오브노뜨이 가이사카니 1947 잉그리지 비시니 디니니하이 살로 भारत जग समानि मानमानि सकां भारतनि जग समानि बाना ओ दालबुसुक पालि तंगनाय आबनति पांदाति सालखला जागो बाना ओ दाल थाम पालि तंगनाय हिनै ते आबनि गजारो हिंगे अशोक चक्र निबो तंगनाय हिनै पान्दाति साजागो 1993 ইংরেজি বিশ্বনি দিনে নাই ছাল পশ্চিমবঙ্গ যুব কংগ্রেস নেত্রী মমতা বন্দ্যোপাধ্যায় সাক্ষাৎ মুম্বাই রাইটার্স সলো অভিযান অভিযান খাইটংপ্রু পুলিশ গুলি বাই তেরোজনা বড় গ্রব থা আবনও মৈত খাই দিনে হাইসাল শহীদ দিবস লাইবমাব পালাই জাগে দ নাইনটিন সিক্সটি নাইন ইংরেজি বিশ্বনি নেল আর্মস্ট্রং বন পইলা নখাও থাঙ্গি দঙ্গি মানে নাইনটিন সিক্সটি ইংরেজি বিশ্বনি নাইসালো শ্রীলঙ্কানি পইলা বরী মন্ত্রী বক্রক সংজাগ সিরিমাবু বন্দর নায়কন এইটিন নাইনটি নাইন ইংরেজি বিশ্বনি সাল নোবেল সকাত মানাই সেক্রং আর্নেস হেমিংওয়ে আসায় নাইনটিন ফিফটি ওয়ান ইংরেজি বিশ্বনি সাল মার্কিন টকি মশাক্রং রবিন উইলিয়ামস বাই সাল আসায় আসল জরা লাইখানে বিশ্বরগো তাম তাম অংখা অবনতি কিসিসা খানা লাইখা ফাইডে কাহাইনে খরাঙ্গ তাবু সা খামকুদিনে কংন কিসা খানাইনে হানলাইয়েন
1: আও সা খামরিং কগো চিংতিনি খানালায়েন শালব্রুংনি তমু নো চিং কাহাম খে দমনা নি বাগৈ ফুং আইখানকে নো ফুং আইমানি ইসিমি নো কিসা মিসা খলাই থাই খলাইনানি নাগো আবন রগিনে চিং কি ক কিসা থাইমান লেন আও শালবুং নো চিং অ ক ক রক নো খনালায়ো এবা সাক সাক চিং যতন শিলায়ো বো সামু খাইকাহকে চিনি সাকনি বাগৈ কাহাম হাইফানো ওয়াইশে ওয়াইশে বড় রক খা কামানি বিসিংতে খলাইনান আং ফানো খলাইয়া আবাহাই সামুরপ উনি থাঙ্গো আবুনি বাগৈ নো চিং সাকন কাহাম তনানি থাঙ্কাই ওরাম ওরাম অমাহাই কক রক নো মা খরসা লাইও মিন্তে মা খলাই লাইও থি বা জমাইয়া গরু নো পুইলা চিং ভক খালিও তুই কাহামকে নানি নাঙ্গো আও চিং যতন সাইমানো হাইফানো শালব্রম নিখাব্রম বিব্রম চিং শালব্রম নো বাক্সা বাক্সা পগি বথাঙ্গো চিনি শাকন হাইড্রেট খ্লায় চামুং রকম চাকাহে কাহামকে হজম খ্লায় শাক শাক শাকন হেলেং সাসা খাই তনি থানি বেলাই নচুবাও আবুনিয়াগুলো